0: na puji kita nukuri itu laga awareness laga program tu dia mungkin ulap communication kepi hoi thake itu laga problem tu bisi face kuri thake communication kep aro awareness program awareness laga aro ene kuthana mania laga itu laga bisi par face kuri thake amikan laga department be ene manu manu tu alag alag thake understanding staff kan laga be officer kan laga be alag alag level of understanding thake aro itu laga shortcomings tu itia face kura do ile do shortage of manpower thake amikan officer level de hoile be department de staff level field level forester forest guard kan laga level de hoile be bishi shortage hoi gina ase itu ra bishi kam koribole diktari pai thake nijor laga role aro nijor laga contribution to community di bishi matter kori thake amikan laga society to each and every individual matters ko laga community ase to apni aware kori gina jane gina apni etu laga awareness to spread kori se bolle to tade probably bishi learn kori thake aro etu probably bishi help kori thake especially communities to amigan mainly elderly spra village council hoile bi aro alag alag group hoile bi elderly kan bra idu head kurigina thage aro ajikale ene alag alag duniya to kisim kisim policy hoile bi ko dijai ase to climate change disina alag alag to ile do taigan sok to nabuji ko bi pare bisi mane মানু বেশি মানু এনে জানি কিনা থাকিব হইলে সব মানুহ লগা নলেজ লেভেল তো একেই নহয় তো বেছি মানুহ নবুজিবও পাৰে তো আমি গান চোচাইটিতে ইউথ কাৰণ আৰু ইয়ংষ্টাৰ্ছ কাৰণ মেজৰ ৰোল এটা প্লে কৰি বুলি লগা তো আমি গান লগা কমিউনিটি মেম্বাৰ্ছ কাৰণকে এডুকেট কৰি দিবলৈ লগা অৱেৰ কৰি দিবলৈ লগা এইটো বেছি ইম্পৰ্টেণ্ট ৰোল এটা আছে লেটেষ্ট নলেজ আৰু পলিচি মেটাৰ্ছ খান দিটো আমি গান কমিউনিটি মেম্বাৰ্ছ খানকে ঠিক পূৰা অৱেৰ কৰি কিনে এডুকেট কৰি দিছোঁ বুলিতো আমি গান লগা হ'লেতো কমিউনিটি ফাংচনিংটো একদম ডাইনামিক আছে তো স্ট্রং ডাইনামিক লিডারশিপ এটু কমিউনিটি থাকিছে বলে তো এটুর কাম সব তো হয়ে যায় ইভেন ইফ দের ইজ এ ভেরি লিটল গভর্নমেন্ট ইন্টারভেনশন তো এটুর অ্যাওয়ারনেস তো বেশি ইম্পর্টেন্ট আছে
1: দ্য বিউটি অফ কনজারভেশন ক্যান বি সিন নট অনলি ইন দ্য থ্রাইভিং ইকোসিস্টেমস অ্যান্ড রিটার্নিং স্পিসিস বাট অলসো ইন দ্য হিউম্যান স্পিরিট অ্যাজ ইট এম্বডিস কম্প্যাশন responsibility, collaboration, foresight, and a deep appreciation for the intrinsic value of all life on Earth. It's about realizing and acting upon the interconnectedness of everything, fostering a more beautiful and sustainable world for all.
0: Ami advice kurigina pirado iledo paradakto iledo nature resource sustainably utilize kurigi. Ki lobole ase এক্সট্ৰা বি নলবে আৰু গ্ৰীটি বি নকৰিবে পিচি কাৰণে বি ভাবিবে আমি কাল লগা আৰ্টিকল 371A দে ৰিচৰ্চেছ জুংগুল মাটি হাৱা পানী চব আমি কাণকে ইণ্ডিভিজুৱেল ফ্ৰীডম দি কিনে আছে আমি লগা আছে আবছলুট অনাৰশ্বিপটো এইটো আমি কাণকে এইটো লগা ফ্ৰীডম দি কিনে আছে হ'লে বি আমি কাণ একটা জানিবলৈ লগাটো absolute freedom without responsibility is something which is very dangerous ami laga khushi ase ami ki kori boli mon ase etu koribo ami sob chola boli mon ase etega hole to khotom korisi boli to apni responsibility ekta na thakisi boli to etu sob si danger etu ase to be responsible in managing your own resources aro sustainably ফিউচাৰ জেনেৰেশ্যন কাৰণে হাৱা পানীৰ কাৰণে আমি কাৰণ এফেক্ট কৰাটো হ'লেতো ওৱান অফ দি এফেক্টিভ কাউশ্যনছ টুৱাৰ্ডছ ক্লাইমেট চেঞ্জ ইম্পেক্টটো হ'লেতো হাউ উই প্ৰিজাৰ্ভ এণ্ড কনজাৰ্ভ আৱাৰ নেচাৰেল ফৰেষ্ট এৰিয়াছ এইটোৰ পৰা বেছি আমি কাৰণ কি ছেভ কৰিব

Good morning, itu Agashwani Kohima. Phujur laka khobor puri asim kongnongla. Pradhan Mantri Narendra Modi bra choitin karne United Arab Emirates, UAE, Netherlands, Sweden, Norway aru Italy di ahia sugol barbara jabole ase. Talaka pangsta desh safar laka sabse aage desh Sri Modi ba UAE di sugol bar punji kena. Tarpor President Sheikh Mohammed bin Zayed Al Nahyan lokodi lokori bole ase. Duita leaders bar bilateral issues aru bishido energy cooperation di aru sob laka icha di regional aru international issues di ভাবনাখন ভাগ কৰিবলৈ আছে তাই খান বা বাইলেটেৰেল কম্প্ৰেহেনচিভ ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ বাহাৰাই গেনা মজবুত পলিটিকেল কালচাৰেল ইকনমিক আৰু মানুহ মানুহ মাজেদি জৰী বঢ়াই দিব কাৰণে বি চৰ্চা কৰিবলৈ আছে বিজেপি লিডাৰ হিমান্দা বিশ্ব শৰ্মাৰ পৰা আছাম লগা চিফ মিনিষ্টাৰ হিচাপে আজি চাৰিটা মিনিষ্টাৰ্ছ দি দুইটা দু বিজেপি পাৰ্টিৰ পৰা আৰু একটা একটা দুই এইটো লগা এলাইছ আছাম কানা পৰিষদ আৰু বড়োলেণ্ড পিপুলছ ফ্ৰণ্ট পৰা মিলাই কিনে শপত ল'বলৈ আছে আছামটি এইটো তিচৰাবাৰ এন ডি এ চৰকাৰ আহি কিনে শৰ্মাটো চিফ মিনিষ্টাৰ হিচাপে দুচৰাবাৰ টাৰ্ম কাৰণে হ'বলৈ আছে জোনটো ষ্টেটি তাই একলা নন কংগ্ৰেছ CM Bra Idu Kamyap Hoise Pradhan Mantri Narendra Modi Union Home Minister Amit Shah Defense Minister Rajnath Singh aru BJP President Nitin Nabin Bra Shabat Lua Ceremony Ti Veterinary College Ground Kanapara Guwahati Ti Juklo Bole Ase Kisuman Union Ministers aru BJP Bra Chalai Thake State Laga Chief Ministers Ravi Afzal Ti Juklo Bole Ase Advisor for Urban Development and Municipal Affairs aru Chairman District Planning and Development Board Jumukidima Jalio Riobra District de sub departments of stakeholders lokodi ahitage monsoon season karne pura taiyara kibali koise monthly DPDP meeting Jumukidima di jagali kothakure Sri Riobra pani jama na hobali aru bar bar pan pani par pani na hobo karne nala khan safa rakhibali janai dise Tarba authorities logodi, Dukubuli Jaga Kandi, Bachap Karamatabuli, Aruprokon, Pani, Karoni, Tayadi, Colonies, Wards, Arubostikan Logodi, Jana Nidibuli, Honored Kurise, Advisor Bapura, Districti Balance, Daru Systematic Unutidi, Shukubidi, Etia Railway Station, the Planning Milagina Rakibuli, Dorkar Janai Se, Tarba Police Department Logodi, Rasta di Suraksha Rakibuli, Speed Limit, Karabra Lagai Rakibuli, Janai Se, Board Bra, Kisaman Unuti Proposals, the Schools Upgrade. Edition Kuribuli, Mitsi Fimadi Ekta Government Degree College or Ekta District Transport Office to Jumukutima Karnibanai Dibuli, Milaigana, Charja Kurise. Din Din Rakya Workshop Kam Hekatondo, Agentic AI Shakshamdi, Jasonibara, Kohima Science College Jotsumadi Seswese, Program Do, Capable.in Lokoti Partnership Rakikina, Artificial Intelligence Din Nutun Trends Introduce Kuribuli Aro, Practical AI Tools Aro Applications Din Nichu Shamel Kuri, Exposure Dibuli Bhavanati Rakise, Joint Secretary ICC and Rosa, Ministry of Education Armstrong Pamibra, Artificial Intelligence Loka Dorkar Aro Future Scope Kanjanagina Students Lokoti Routine Academic Kam Ikla Karani Nohagina. Kinaka AI Banaigina, Zimitarba Jalabu, Itu Janadise. There were students who the original ideas like a Bichi Jabuli, research or start of initiative Tishamilabuli, Aro Ajikali Laka Doniadi, Technology to Bhalbra Jalabuli Monotai Dise.

0: जख्मी दिल नहीं त्या
1: जिंदा दिल
0: कोट पड़ा गाना मन नन्हे हो अपनी यान
1: अपनी यान क्या जाने न्यू न्यू सब जाने तक हर बोले कि अपनी यान मन भरवाल मूवी आ चीज़ बंदे आना नहीं
0: जिंदा दिल तो आसे हो जिंदा दिल आसे
1: जिंदा दिल आसे
0: होय होय कौन तो गाना हो न्यू लिमोन
1: इकरार ना हो जाए
0: एक मसूम सा चेहरा ना इकरार ना हो जाए ओके ठीक आसे हो नहीं दिवो तो कौन के डेडिकेट को ले मना से तू
1: वेला बस ठीक है मंदिर आदि आंटी मो बस मुटारी अमर बस मुटारी देहा सर बस मुटारी फागुरांग सुनील भाई
0: ओके
1: अंजलि बस मुटारी आरो लोको बोले मैं था कल सुबह के जमीन एक बार ना तो भाई कौन बंदा देवाशीर तरीका
0: ठीक है
2: News, music and entertainment. FM 103 megahertz.
0: Good afternoon listeners, it is Akashvani Kohima. FM Tragopan 103 megahertz par real time traffic update ani di ase. Mon khola par lagina PHQ junction to koli dia northbound hoile moderate ase aro southbound hoile light ase. Kintu apni kan alag rasta chalabole mon ase koile All Ministers Hill to Jail Colony chalabo pare. PHQ junction par logina major junction to koli dia north bound hoile heavy ase aro south bound hoile light ase kintu alag rasta chalabole mon ase koile paramedical to T model to IG itu rasta chalabo pare noile Lady Miles Road itu rasta chalabo pare. TCB gate par logina Raju Point to koli dia north bound hoile heavy ase aro south bound hoile light ase কিন্তু আলাক রাস্তা চলাবলে মন আছে কইলে টিসিবি গেট টু রাজু পয়েন্ট চলাব পারে নইলে বক্স কাটিং টু এনএইচএ কে টু সেন্সাস পয়েন্ট নইলে ফুলবাড়ি টু খুচিজে গ্রাউন্ড টু রাজু পয়েন্ট ইটু রাস্তা চলাব পারে রাজু পয়েন্ট পার লাগিনে সেন্সাস পয়েন্ট কইলে এটা নর্থ বাউন্ড হইলে হেভি আছে আর সাউথ বাউন্ড হইলে লাইট আছে কিন্তু আপনি কান আলাক রাস্তা চলাবলে মন আছে কইলে সেন্সাস পয়েন্ট টু এনএইচএ কে ইটু রাস্তা চলাব পারে হাই স্কুল জংশন পার লগিনা সেন্সাস পয়েন্ট হইলে এটা নর্থ বাউন্ডে হইলে মদিরেত আছে আর সাউথ বাউন্ডে হইলে লাইট আছে কিন্তু আলাক রাস্তা চলাবলে মন আছে কইলে বিলিগ্রাহাম রোড টু ডিবিএস চলাব পারে নইলে হাই স্কুল জংশন টু টি মডেল রোড ইটো রাস্তা চলাব পারে আর এনএইচএ কে জংশন পার লগিনা সেন্সাস পয়েন্ট হইলে এটা নর্থ বাউন্ড আর সাউথ বাউন্ড দুইটা টিবি লাইট আছে ট্রাফিক হালকা আছে কিন্তু আলাক রাস্তা চলাবলে মন আছে কইলে টিসিবি গেট টু রাজু পয়েন্ট ইটো রাস্তা চলাব পারে ইটো থাকিছে এতিয়াৰ কাৰণে ট্ৰাফিক আপডেট আকৌ ট্ৰাফিক আপডেট আনি দিয়া হ'ব চাম 3 বজাৰ পৰা লৈ কিনা
2: ৱেভম ট্ৰাগোবান 103 মেগাহাৰ্টজ নিউজ মিউজিক এণ্ড এণ্টাৰটেইনমেণ্ট ৱেভম 103 মেগাহাৰ্টজ
0: ৱেলকাম বেক লিসনাৰ্ছ এণ্ড গুড আফটাৰনুন ইয়েছ এতিয়া মাঙি থকা গানা যিটো সুনীতা মাঙিয়া গানাটো এতিয়া বজাই দিব তো শুনি কিনা এনজয় কৰিবি আৰু এইটো গীত আছে উদিত নাৰায়ণ লগাৱাজতে ফিল্ম আছে জিন্দা দিল গীত লিখা হৈছে সমীৰ আঞ্জান আৰু মিউজিক দিয়া হৈছে নাদিম শ্ৰৱণ

0: দৱাই কিচিম চুলাই কিনে টেঙা ফুল খানকে সময় নাপুংচা আগে পাকি বলে দিয়া খান খা লওয়া কুড়িয়া নিমিতে মানুহ লগা গাঁৱতে বিমাৰ কিচিম ওলাই যায়। আলাগ নহৈ কিনে কেলছিয়াম কাৰ্বাইড চুনটো অলপি খাইলেতো আমখান লগা কলিজা আৰু দুচৰা বডি পাৰ্টছ খান দিবি কেঞ্চাৰ ওলাই যায়। কেমিকেল ইটোতে আৰ্চেনিক আৰু ফসফৰাছ হাইড্ৰাইড থাকে আৰু ইটো খাই কিনে গাঁও নিমিতে পয়জনাছ হৈছে কুইলে কুমজোৰ উল্টি আৰু জলপি যায় আৰু পেট ছাতি চুকু স্কিন খান্দে জুলীয়া নিচিনা লাগে নাক মুখ আৰু গলা খান্দে খুজিলি হয় চাঁচ লবলৈ দুপি পাই যায় আৰু মানুহ লগা চুকু বি বিয়া কৰি দিয়ে। দৱাই নাচোলা টেঙা ফল খানটো চাবলৈ বিয়া থাকে কিন্তু চাবলৈ একদম সুন্দৰ থকা খানটো কেলছিয়াম কাৰ্বাইড চলাই কিনে পাকিবলৈ দিয়া খান হব পাৰে। আমাখান লগা গাঁও নোকচান কমতি হব নিমিতে টেঙা ফুল খান খা লোৱা আগে সদায় ভাল পৰা তোলাবলৈ ইয়াত কৰিবি। ফুড চেফটি অথৰিটি ডিপাৰ্টমেণ্ট অফ হেলথ এণ্ড ফেমিলি ৱেলফেয়াৰ গভৰ্ণমেণ্ট অফ নাগালেণ্ড পৰা পাব্লিক ইণ্টাৰেষ্ট নিমিতে ইছ্যু কৰি দি আছে।
1: HIV le AIDS Prevention and Control Act sangni somle sagi hi HIV nat kila kai ho chil akitong kho ven bit na pitya ki gong do hi
2: hichi dan hin na to namun hi hen hoilai mun hi jong le HIV ve ho tumbol na le thet bol na adau dalin a hi
1: nat ni khat mel chi jing kiu na su zum oi mo ki ti wa akun ki dal se utin cham di la hin khupui khom di som gel chi di
2: hichi he sa na hi Nagaland State AIDS Control Society and Sex akun ki mu a hi
3: FM Dragoban 103 MHz
4: News, music and entertainment
3: This is FM Dragoban
4: FM 103 MHz
5: Hello dear lovely, it's a very very very good evening to all of you. I hope wherever you are just ready to start this awesome time with us here at Agashwani FM Dragoban at 103 MHz. I'm your RJ Rongti and it is my absolute pleasure to present to you another brand new edition of RJ's Choice in Western Music. So yes, feel free to take a sip of your coffee or your tea or your favorite beverage, relax, enjoy the music, or perhaps if you're out and about, maybe you're still stuck at work, maybe you are in traffic, or maybe you're driving somewhere like long distance, or you could be out with your friends, or perhaps maybe shopping around. Well, if you can get hold of us, that would be really, really sweet. And wherever you are, as long as you get the connection, I hope you'll stick around because we got music following you everywhere. All right, lovelies. And also, yes, I want to remind you, if you want to share your thoughts, feedback, suggestions, or just let us know how your day is turning out, how's the weather over there? Because the weathers are quite unpredictable these days. But yeah, you can definitely mention all that. And the number is 943-680-5333. 943-680-5333. That is where you can reach us. And of course, as it gets through our SMS gateway, if it does, I will definitely make it a point to share with all our lovely listeners. But in the meantime, we have here Adele with Set Fire to the Rain.

0: আচলতে ঈশ্বৰে ভয় পাৰ নকৰা নিমিত্তে আছে দেই দুটোৰে। ঈশ্বৰে ভয় পাৰ নকৰিলে মানে চাতানটো কাম কৰে তো মেৰিজ লাইফতে, এইটো কাৰণে এনেকুৱা হয়। আৰু হলি মেৰিজ কৰি কিনে ছাড়া ছাড়ি হোৱাটো বাইবেল কথা চাইলে মানে বেছি পাপ আছে। এইটো আপোনাৰ লগতে এইটো এগ্ৰিমেণ্ট হোৱাটো হ'লেতো আপুনি মাইকী আছে কি লেটাই ছাড়িছে বোলে বাইবেলতে লিখি আছে ন, সেইটো কাৰণে মতা মাইকী ছাড়ি দিবি মাইকী মতা ছাড়ি দিবি এইটোতো হ'লেতো হলি মেৰিজটো এইটো ঈশ্বৰৰ লগত কথা ভঙাই দিছে, সেইটো কাৰণে এইটো বেছি বি আছে।
1: এই ফেটিজ লাভ নিদে হেৰি ছাৰ খুচি খুচি যে আপুনি এইটো থাকি নালাজ ন ফিফটি ইয়াৰ্চ এতিয়াতো ফিফটি ইয়াৰ্চ হ'ল এজ
0: ডিচেম্বৰ থাৰ্ড ডিচেম্বৰ খতম
1: ফিফটি ইয়াৰ্চ মেৰিড থাকি নালা উইথ এক্সপিৰিয়েঞ্চ কৰিছে না চ' আই এম শ্যৰ এ লট অফ লিচনাৰ্ছ উইল লাৰ্ণ না বেছি আপুনি কথা দিব তাৰ শুনি বেছি ব্লেছিং পাব বেছি খুচি আছে ছাৰ। আৰু আপুনি ৰেডিঅ' শুনে নে নাই ছাৰ?
0: আমি ৰেডিঅ'টো শুনি কেলে মানে ইয়াৰ কহিমাতে ৰেডিঅ' প্ৰগ্ৰামটো শুনাটো মই ফেনে বেছি খুচি পায় কেলে মানে তাতে পৰা সদায় নতুন খবৰ পাই থাকে, এইটো কাৰণে আমি ৰেডিঅ' প্ৰগ্ৰামটো শুনি থাকে।
1: আৰু এনিথিং ইউ ৱান্ট টু চে টু দ্য ৰেডিঅ' লিচনাৰ্ছ ছাৰ?
0: ইয়াৰ কহিমা পৰা প্ৰতিদিন খবৰ দিয়াটো পব্লিক নিমিত্তে একদম দৰকাৰ থাকি আছে। এইটো নিমিত্তে ভুৰা জোৱান হৈ লিবি খবৰ শুনা আপডেট কৰিবি তেতিয়া আপুনি লাভ পাব আৰু নিজৰ নিমিত্তে ভি ভাল হ'ব নেকি বুলি আমাৰ ফেনে কথা ইমান জনাই দি আছে দেই।
1: আপুনি এতিয়া 75 ইয়াৰ্চ গৈছে ছাৰ না, তো আপুনি এতিয়া ছাৰটো 60 বি পাৰ নহোৱাৰ নিচিনা দেখি আছে ছাৰ, তো আপুনি এইটো কি না মেইনটেইন কৰে আৰু লিচনাৰ্ছ কাৰণে এনেকুৱা হেল্থি থাকিব দিব লাগে কি না এডভাইচ একো দিব লাগিছে নাই?
0: আমি ঈশ্বৰটো আমিকে মৰম কৰা হেল্থি থকাটো হ'লেতো আমি ভাবনাটো বচপন পৰা আমি বিড়ি চিগৰি নাখায় পাণ নাখায় মদ্যপি নাখায় এইটো জিনিচ একটা বি মুক্তি হালিয়া নাই। আৰু মই লাইফতে আমি পানীটো ফজৰ কেতিয়াবা হাফ লিটাৰ কেতিয়াবা ওৱান লিটাৰ কেতিয়াবা তিনপোৱা এনেকুৱা সদায় খায় আৰু আমি এনেকুৱাই খায়। আৰু ঈশ্বৰৰ লগতে আমি হেল্থ কাৰণে বি লাইফ কাৰণে বি আমি সদায় প্ৰাৰ্থনা কৰি থাকে, সেইটো কাৰণে ঈশ্বৰটো আমিকে মৰম কৰি কিনে হেল্থটো ভাল কৰিলে ইমান দিন তো পঞ্চিছে
1: এডভাইচ বেছি ভাল আছে ছাৰ। মন জীৱনটো একটা আছে সেইটো মৰম কৰিব লাগে না খেৰ কৰিব লাগে না ছাৰ। এণ্ড একটা লাষ্ট কুৱেশ্যন দেই ছাৰ, আপুনিতো 75 লং ইয়াৰ্ছ থাকি নাহিছে বাচ্চা বি 7 আছে না ছাৰ না, তো আপুনি লাইফ এইটো চাই নাহিছোঁ বোলে তাৰে কি কি লাৰ্ণ কৰি নাহিছে কি কি দেখি নাহিছে এইটো পূৰা লৈ না লিচনাৰ্ছ খান কাৰণে পূৰা হ'ব পাৰে বাচ্চা হ'ব পাৰে তাহান কি একো এডভাইচ দিবলৈ আছে নাই?
0: আমি ইমান চাল সংসারটা অহাতো আমি দেখাতো আমি 1967 কামতে সোমা সময়তো হলেতো টাকা পয়সাতো বেশি ভ্যালু থাকে আৰু এইটো টাইমতে 10 টাকাতো এক হাফতা বি খাব নাপাৰি থাকে আৰু এতিয়া লগ চাইলে মানে 1000 বি এনেকা নাপঞ্চা হৈ যাইছে। এইটো কাৰণে পয়লা পৰা আমি এতিয়াতো চাওঁতো মানুহখন টাকা ফানে দিবি হুঁচিয়ার কৰিব লাগে কেলে মানে পয়সাটো এতিয়াতো ভ্যালু নাথাকা হৈ যাইছে, এইটো কাৰণে মানুহবি দুখ পাৰা কামাই থাকে হলি বি হুঁচিয়ার নকৰিলে মানে আমি খান পয়লা নিচিনাটো ধনটো নহৈ যাব এনেকুৱা আছে।
1: থেংক ইউ ছাৰ, এইটো লাইফ এডভাইচ বেছি ভাল কৈ দিছে বিশ্বাস কৰিছে মই লিচনাৰ্ছ খান বি এইটো শুনি না বেছি লাৰ্ণ কৰোঁ কি না ইণ্টাৰভিউটো এতিয়া খতম কৰিব ছাৰ। থেংক ইউ। That was Sir Razo Vizo Tetso, sharing his incredible life journey, filled with wisdom, resilience, and heartfelt memories. His experience reminds us that every stage of life carries its own lessons, and that the voices of our senior citizens are a treasure we must cherish and learn from. Thank you for tuning in to our Senior Citizens program. We hope today's conversation has inspired you and given you something meaningful to reflect on. This marks the end of the night's Senior Citizens program. We'll be back with more enticing programs in the days ahead. Have a good evening.

written by Babu Divyanshu or Suraj Kumar Dakshi, Suraj Verma, Rishabh Kanak or Bhavna Verma, Premlal Verma, Nikesh Dharmender or Mamta Bai Verma. आप सभी का भी स्वागत है हमारे कार्यक्रम में एंड शुक्रिया लिखकर भेजने के लिए. एंड यहाँ पे सरिहा जान कार्बी अंगलोंग से हमें लिखते हैं गुड इवनिंग गाना भाव बजाई दिया से हुनी गिना एंजॉय क्रिए से गुना चंद्रा तिमुंग और असोपी अतुर तिमुंग पी वाले की दिशे. तो आपने दूजन भी गुड इवनिंग और थैंक यू आज शाम भी खाली हुनिया न हो लिखना भी पता ही दिशे तो मन खुशी और हुनी थे भी दे कोई दिया से. আৰু ইৰে মহান্দে বিষ্ণুপুৰ গাৰা বান্দৰ পাৰা বি লিখি দিয়াওছে দিগান্তা বৰা তাই বি শুনি আছে গানাটো খুচি পাই আছে কৈছে. তো দিগান্তা বৰা নমস্কাৰ স্বাগত কৰিছে আপুনি লাভি আজি লা কাৰ্যক্ৰম দে আপুনি বি এনজয় কৰিছে কথাটো জানি না মান খুচি আৰু বি বাল বাল গানা বজাই দিবলৈ আছে তো জুৰি না থাকিবি লাষ্ট তাক অল ৰাইট. এণ্ড ইৰে মহান্দে গুড ইভিনিং আপুনি কেনেকৈ আছে বাল আছে না আমি খান তো পুৰা ফেমিলি আপুনি লগা পচন্দ গানা শুনি আছে দে গুণা লিখি দিয়া হৈছে হৰিচান ক্ৰমচা সৰিহা জান লাং টেং আৰং কাৰ্বি আংলং ব্ৰাত. আপুনি খান চব কিবি স্বাগত কৰি আছে আজি শ্যাম লগা লাষ্ট কাৰ্যক্ৰম দে আপুনি আন ফেমিলি খান চব মিলনা শুনি আছে কোৱাটো কিমান বি বাল ইমান খুচি জানিনা. তো ফেমিলি খান চব কিবি চালাম পঠাই দি আছে কাৰ্বি আংলং আছাম দে থাকি আন দে. এণ্ড লাষ্ট এটা মেছেজ আছে এইটো আছে নিথো ক্ৰো এণ্ড আকুলে ক্ৰো ফ্ৰম মেজি ফেমা ভিলেজ উই আৰ লিছনিং ইয়ৰ বিউটিফুল চংছ কৈছে. তো ৱেল দিয়াৰ নিথো এণ্ড আকুলে ক্ৰো এ ভেৰি গুড ইভিনিং টু বোথ অফ ইউ. আপুনি দুজন দেৱী স্বাগত কৰি আছে মালা কাৰ্যক্ৰম দে ইমান খুচি পাইছে আপুনি চব মিলি না শুনি আছে খালী শুনিয়া নহয় না লিখি না বি দি আছে আৰু ইমান এনজয় কৰাইছে কোনা জানিয়া তো মই আৰু বেছি খুচি হ'লা. তো টাইম বি কমতি হৈ যাইছে ছয় মিনিটহে বাচি নাছে. তো জুনলি ৰা লাষ্ট গানা শুনিলা হ'ব মহল্লা আজি শ্যাম লগা লাষ্ট প্ৰগ্ৰেম হিন্দী ফিল্ম চংছ ডুবেট এণ্ড কৰছ দি ইটো দি আছে য়ে তেৰা ঘৰ য়ে মেৰা ঘৰ কে ফিল্ম চে হে গীত কা নাম হে হসাতে হো ৰুলাতে হো জিছক গায়া হে অলকা য়াগনিক জি এণ্ড অভিজিত আনন্দ মিলিন কে মিউজিক লিৰিক্স জো হে ৱো লিখা হে ইব্ৰাহিম দে এণ্ড য়ে ফিল্ম জো হে ৱো ৰিলিজ হোৱা থা 2001 মে. তো চলিয়ে দোস্তো সমাপ্তি মে সুনতে হে য়ে প্যারা সা গীত হসাতে হো রুলাতে হো.